ऐसी उंग्रेजा इटाकबलियाना ऑस्ट्रेलिया जिजिनी लंडन जियोनी ही हमारी कमली सरकाली इमेंडोया विकवाजो व दारूरा क्वा उस बजाजी व गैसी असली बादाए गैसी असली इलियो ये उका उ शफलीसाजी व एलएनजी कुपिटिया मलांगो व होमोस कुआंजा टेना कुफाटिया कुसिसिटीसा मापिगानो कटी कमजोजो व एशिया मगरवीबी कटिका आरिफा विजारा पेट्रोली न गैसी असली इली सेमा आगीजो ल गैसी असली उदिबीटी व उगावी अल्फुअम्बेलिश न टानोली में रेकेबिश्वा कुंडोया विफुंगो मुहिमु व दारूरा अम्बायो विदि रुहुसु सरकाली कुवेका पम्बेले कटिका मगाव व गैसी असली नयोजलिश्वा आंडानी नलेंजी लियो आंगीजवा कुटोकांजे आगीजो हिलो ल दारूरा लिटुलेवा माची मक्का हुचीनी अशेवेया या बिधा मुहिमु बादाए कु काटीजवा क्वा उशफरिसाज एलएनजी कुपिटिया मलांगो बहारी व होमूज मजी माइंडलियो विजिनी व मुंगानो शिवराज सिंह चौहान मेलेजिया फोराहा या के क्वाम्बा शिवरिया या विकसित भारत दमाना या रोजगार न आजीविका मिशन मक्का फॉर्मिलिश नटानो में आंजा कुटुमिका को मफनकी और ट्रहमोजा मवेजी हो वजरीलो अमेटो या अवामु या क्वांजा की क्वाजो मामा या फैडाजेंडिया को अमाजिम्बो या लियोचीन या मिशेनी कुपीटिया मुकुटानो या वीडियो बाना चौन पिया लिका गुआ उटेक्लेजाजी व वीबीजी रामजी न मा वजीरी व माइंडलो विजिनी व माजिम्बो योटे या maeno ya muungano alisema kuwa awamu ya kwanza iliyotolewa leo inalenga kuhakikisha kwamba mataifa yana fedha za kutosha ili mishahara iweze kulipa ndani ya siku 15. Serikali imetoa taarifa kali kwa meta kuhusu nenzo za unyanyazi na unyanyazi wa kijinsia kwa watoto katika matangazo ya kulipia kwenye tovuti ya mitandao ya kijamii ya Instagram. Vyanzo rasmi vilisema serikali imeamuru Instagram kuzima matangazo na maudhui yote yanayotangazwa na kuwezesha upatikanaji wa nenzo za unyanyasi. Wizara ya elektroniki na tema imetaka maelezo ya kina kutoka Meta ndani ya siku 7. Serikali inakagua kama zukwa hilo limefuatia mikuru ya usalama wakati ya India usambazaji wa pornografia na nyenzo za unyanyasaji wa kigongono kwa watoto ni kosa la zina nchini India chini ya sheria za kidijitali. Naendelea kusikiliza taarifa ya habari kutoka idhaa ya Kiswahili ya Kashwani. Ziara ya waziri mkuu wa India Bwana Narendra Modi nchini Indonesia kuanzia kesho itatoa mashukumu kwa uhusiano uliopo kati ya nchi zote mbili na pia itafungua maeneo mapya ya ushirikiano. Katika mahojiano na Akashwani huko Jakarta leo, Bwana Sandeep Chakravarti, balozi wa India nchini Indonesia, alisema kwamba wakati wa ziara ya waziri mkuu Bwana Narendra Modi nchini Indonesia kuanzia tarehe 6 hadi 8 Julai kutakuwa na maeneo kadha mapya ya ushirikiano ambayo yatafunguliwa kati ya India na Indonesia na kuimarika kwa uhusiano na ushiriki mkubwa wa kiuchumi kati ya nchi hizo mbili kuwa kutokanana. Alisema kuwa India na Indonesia hazina migogoro yoyote au tofauti ya maoni. Mataifa yote mawili sasa yana tafuta ushirikiano mkubwa wa kimkakati ili kufanya kazi kuelekea Viksit Bharat na Indonesia. Waziri wa mambo ya nje Dr. S. J. Shankar atakuwa kwenye ziara rasmi huko Qatar, Bahrain, Kuwait na Oman kuanzia leo hadi tarehe 10 mwezi huu. Wizara ya mambo ya nje ya India ilisema ziara hiyo itazingatia kuimarisha uhusiano wa India na nchi hizo mbili na pia kutoa fursa ya kubadilishana maoni kuhusu maendeleo ya kikanda na masuala ya maslahi ya pande zote mbili. Waziri mambo ya nje Kirti Vardhan Singh ataongoza ujumbe wa India kwenda Geneva Uswisi kuanzia kesho kushiriki katika mazungumzo ya kimataifa ya Umoja wa Mataifa kuhusu utawala wa AI. Wizara ya mambo ya nje ilisema mazungumzo ya kimataifa kuhusu utawala wa AI ni jukwaa la Umoja wa Mataifa la wadau wengi lililoanzishwa chini ya azimio la mkutano mkuu 79
hadi 325 kufa.